0: Ling, welcome, sir.
1: Come
0: on, get out of the door. Get out of the door. No,
1: No, ཁྱི་གི་ལ་ལོ་ཨ་ནེ་ཤུ་ཡེ་ཝང་གི་ལ་དོ་སུན་ན་དེ་གི་ལ་སུན་ན་དཱ་ལ་ལོབ་སང་ལ་ལོབ་སང་ཚིར་ལ་པ་སང་ཚིར་ལ་ལིང་དེ་གོམ་པོ་དོ་གི་ལ་ཆུ་ཆུ་ཅོང་དཱ་ལ་ལ་ཅི་ཉི་མ་དུན་དོ་ལ་ཅང་གི་གོ་གི་ལ་སི་གི་གོམ་པོ་ཚིར་ཅོང་དཱ་ལ་དཱ་ཐོམ་ཆོ་ལ་པེན་ན་ཏོང་གུ་རུ་ལ་དཱ་སམ་ཏོང་གུ་རུ་ལ་ཤི་གི་གུ་རུ་ལ་
0: ཏོ་ལ་བུ་ཅེ་ཡེ་གེ་ལ་དེ་པ་ཡུ་ཅིག་བི་གུ་རུ་ལ་དཱ་ན་ང་ལ་དོ་ཅེ་སེན་རུ་ལ་དཱ་ཏ་སེན་རོ་ཅིག་ནིང་ཅེ་སོ་གོ་མ་ཏོ་ཤེ་ཅེ་ཁ་ད་ཏ་སེན་རོ་ཡོང་གར་ལ་བུ་ཅེ་ཀུ་སུ་སེ་ཏ་ཆ་ལམ་དེ་ཤུ་ཅེ་དཱ་ཕ་རི་དམ་དུ་ལ་ལ་བུ་ཅེ་ཡེ་གེ་ལ་ལོ་ལོ་ནི་སེ་ཏེ་གེ་ལ་དཱ་དེ་རེ་ཡ་ཅིག་སེན་དུ་མང་ག ni se shi den cha wala
1: le je ge la ge ting ji
0: no ni kham sa ni se ba ge den ge se mo gung am sa
2: ning go de le ge ang ji to lo
0: no ning go de le la a
2: on ji ing la
0: ni se no on chi lan ti den se ba khne na
2: ཁྱི ইদা চোজুন দান্দা গন্ডো শুনাং গে টেঙ্গে গে পেম চুগি লাদা আনে নামলি গে আনে নিমু গে বলাদা নি নিমা উন্ডি লা তো নাং গে দা শিকে তে সেন্ডো ইয়ং গরা বিয়ে ইন্দো ওলা দান্দা ইদা চোজুন আনে গন্ডো শুনাং গে লগে গে আনে লগনে দো গে আনে দাও থেবি লা তো নাং গে আনে লেগে লগে সেন্ডো ইয়ং বিয়ে ইন্দো ওলা কিলা
0: নিসনা লা
2: ཁྱི ཕྱད མི ཁྱི ওই গেলা তুমি চিক কোনাম জি শুভ সাঞ্জুলা
0: না না নিসে না
2: ওই দান্ত কোন তো শুভ না গান জুলা তে কি থ্রি চ্যাম্পিয়ন লাগে নে তুই তো নিয়ম চিন তো তে না রে গেন দেতা তুমি জানি বি দিন চিক শুভ সাঞ্জুলা
0: নিসে না নিসে বুঝুরো না না নিসে
2: জুরো হই তো
0: না